0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঠাই ঠাই বাতৰিসমূহ হ'ল ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত 1100খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ বিভিন্ন পৰ্যায়ত সম্পন্ন বিশ্বৰ 4075টা এটা খৰ্গযুক্ত গড়ৰ 80% ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ ৰাজ্যৰ ধৰ্মীয় ৰীতি নীতি আৰু উৎসৱ উদ্দীপনাৰে সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহ সংস্কৃতসহ 9টা ভাষালৈ অনুবাদৰ বাবে অসম সাহিত্য সভাৰ সিদ্ধান্ত আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলৰ খিতাপ দখল। ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত 1100খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ বিভিন্ন পৰ্যায়ত সম্পন্ন হৈছে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত এয়া অত্যন্ত ইতিবাচক পদক্ষেপ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই বিদ্যালয়সমূহ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 5000 কোটি টকা ব্যয় কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কালি যোৰহাটত প্ৰকাশ কৰে। পৰৱৰ্তী 5 বছৰত ৰাজ্য চৰকাৰে আৰু নতুনকৈ বছৰত 100খনকৈ বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: অসমৰ এই পৰ্যন্ত 1100খন স্কুল নতুনকৈ নিৰ্মাণ কৰাৰ কামত আমি বিভিন্ন পৰ্যায়ত উপনীত হৈছো আৰু 1100খন স্কুল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 5000 কোটি টকা খৰচ কৰিছে। এখন বিদ্যালয়ত 5 কোটি টকাকৈ আমি অৱদান আগবঢ়াইছো। স্বাধীনতাৰ পিছত ৰাজহুৱা শিক্ষা খণ্ডত ইমান ডাঙৰ ব্যয় কেতিয়াও হোৱা নাছিলে। এই 5 বছৰত আমি আৰু নতুনকৈ বছৰত 100খনকৈ আৰু 500খন স্কুল আমি স্কুলৰ ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো। অৰ্থাৎ প্ৰায় 7500 কোটি টকা অকল মাত্ৰ বিদ্যালয়সমূহৰ ভৱন নিৰ্মাণৰ বাবে এই চৰকাৰখনে ব্যয় কৰিছে, যি আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ কাঠামো আৰু অধিক শক্তিশালীভাৱে নিৰ্মাণ কৰিছে।
0: নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ কালি সামৰণি পৰে। শীৰ্ষ সন্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনৰ সামৰণি ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ব্ৰিকছৰ বিবিধতা ইয়াৰ পৰিচয় আৰু সহযোগিতা ইয়াৰ অনুপ্ৰেৰণা হৈ ৰোৱা উচিত তথা ব্ৰিকছৰ প্ৰগতিয়ে মানৱতাৰ ক্ষেত্ৰত অৰিহণা যোগাব লাগে। তেওঁ কয় যে ব্ৰিকছ কেৱল কেইখনমান ৰাষ্ট্ৰৰ সমষ্টি নহয়, বৰঞ্চ এয়া হৈছে সমাধানৰ এটা পৰিস্থিতি তন্ত্ৰ। বিগত 2টা দিনৰ আলোচনাই এই বিশ্বাসক অধিক শক্তিশালী কৰিলে বুলিও তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণাই উমৈহতীয়া দৰ্শন আৰু ভৱিষ্যতৰ সহযোগিতাৰ বাবে স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।
2: उसमें एडप्ट किया गया न्यू दिल्ली डिक्लेरेशन हमारे शेयर्ड विजन और फ्यूचर कोऑपरेशन को स्पष्ट दिशा देगा। हमें सभी आउटकम्स को समयबद्ध एक्शन और लास्ट माइल इम्पैक्ट से जोड़ना होगा। हमारे फ्रेमवर्क फाइल से आगे बढ़कर रियल लाइफ में इम्पैक्ट पैदा करे, इसके लिए हम सब मिलकर काम करेंगे।
0: ব্ৰিকছে সম্প্ৰতি 3টা দশকত ভৰি দিবলৈ সাজু হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বই এতিয়া এই ৰাষ্ট্ৰগোষ্ঠীৰ পৰা কেৱল ধাৰণা আৰু প্ৰতিশ্ৰুতি নহয় বৰং সুনিৰ্দিষ্ট ফলাফল আশা কৰে। সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ব্ৰিকছে এই আশা পূৰণ কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিকছৰ পৰৱৰ্তী অধ্যক্ষতাৰ বাবে চীনক শুভেচ্ছা জনায়। বিশ্বৰ 4075টা এটা খৰ্গযুক্ত গড়ৰ 80% অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি 2600ৰো অধিক গড় আছে। বিগত সময়ছোৱাত বিশ্বৰ এটা খৰ্গযুক্ত গড় সংৰক্ষণৰ 100 বৰ্ষ অতিক্ৰম কৰি অসমে ইতিহাস ৰচনা কৰিছে বুলিও মূল্যায়নত প্ৰকাশ পাইছে। এই জৰীপত প্ৰকাশ পোৱা মতে ভাৰতত সম্প্ৰতি 3323টা আৰু নেপালত 752টা এটা খৰ্গযুক্ত গড় আছে। ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি 2016চনৰ পৰা কাজিৰঙাত গড় হত্যা আৰু গড় হত্যাৰ অপচেষ্টা 86% হ্ৰাস পাইছে। এই সময়ছোৱাত 42জন চোৰাং চিকাৰীক আটক কৰা হৈছে, 6টা চোৰাং চিকাৰীক ঘাটি উৎখাত কৰা হৈছে আৰু 9টা গড় হত্যাৰ অপচেষ্টা বিফল কৰা হৈছে। তদুপৰি উদ্যানখনৰ ভিতৰত আৰু চাৰিওফালে 253টা বন শিবিৰ স্থাপন কৰা হৈছে। ড্ৰোনৰ ব্যৱহাৰ আৰু থাৰ্মেল কেমেৰা সংস্থাপনৰ সহায়ত 2022চনত কাজিৰঙাত প্ৰথমবাৰৰ বাবে গড় হত্যা শূন্য হৈছিল বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যত বিলুপ্তপ্ৰায় বিৰল প্ৰজাতিৰ নল গাহৰিৰ সংখ্যা 6ৰ পৰা 194লৈ বৃদ্ধি পাইছে। বন বিভাগৰ সংৰক্ষণ আৰু প্ৰজনন ব্যৱস্থাৰ জৰিয়তে এই বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল এই প্ৰজাতি বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা 6টা নল গাহৰিৰ সংৰক্ষণ আৰু প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু সম্প্ৰতি এই সংখ্যা 194 হৈছে বুলি তেওঁ কয়। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই সন্দৰ্ভত কয় যে 2040 চনৰ ভিতৰত এই সংখ্যা 300লৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। এই দীৰ্ঘম্যাদী লক্ষ্যই বিপন্ন প্ৰজাতিটোক সুৰক্ষা দিয়াই নহয় আন কেইবাটাও বিলুপ্তপ্ৰায় প্ৰাণীৰ প্ৰজাতি নিৰ্ভৰশীল বিচৰণভূমি সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকো প্ৰতিপন্ন কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী, খানাপাৰা আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো যথাবিহিত ৰীতি নীতিৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। নলবাৰীৰ গণেশ মন্দিৰ, আগিয়াথুৰিৰ গণেশ মন্দিৰৰ লগতে বিভিন্ন স্থানত গণেশ চতুৰ্থী উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোৱালপাৰা চহৰৰ বৰ বজাৰ গণপতি পূজা সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি গণেশ চতুৰ্থীৰ আয়োজন কৰিছে। এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। চহৰখনৰ কলিতাপাৰা, বেলতলা আৰু তিলাপাৰাৰ লগতে লক্ষীপুৰ অঞ্চলৰ মেধিপাৰা গাঁৱতো গণেশ চতুৰ্থী পালন কৰা হৈছে। অসম সাহিত্য সভাই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতসমূহ তামিল, তেলেগু, মালায়ালম, পাঞ্জাবী, মাৰাঠী, গুজৰাটী, কংকনী আৰু সংস্কৃতসহ 9টা ভাষালৈ অনুবাদৰ বাবে সিদ্ধান্ত লৈছে। ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ কালি সামৰণি অনুষ্ঠানত কাৰ্যনিৰ্বাহকে এই সন্দৰ্ভত অনুমোদন জনায়। ইয়াৰ লগতে অসম সাহিত্য সভাই অহা 18 নৱেম্বৰত অৰ্থাৎ জুবিন গাৰ্গৰ উপজাতিটো ৰাজ্যজুৰি জুবিন দিৱস হিচাপে পালনৰ সিদ্ধান্ত লৈছে। সেইদিনা শিল্পীগৰাকীৰ প্ৰায় 100টা গীতৰ সংকলন প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰায় 10,000 শিল্পীয়ে সিদিনা জুবিন গাৰ্গৰ মায়াবিনী কীৰ্তি সমবেত কণ্ঠত পৰিৱেশন কৰিব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কালি অধিৱেশনৰ সামৰণিত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে।
3: আমাৰ অসমৰ আমি এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিখিনি কাৰ্যসূচী আমি ললো অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সন্তোষ প্ৰকাশ কৰিছো। অকল কাৰ্যনিৰ্বাহক সমিতিয়েই নহয়, আমাৰ কাৰ্যসূচীৰ ইতিমধ্যে সকলোৱে অনুৰাগেৰে লক্ষ্য কৰি আছে। তাৰ উপৰিও আজি আমি এইটো অনুমোদন ললো যে ভূপেন হাজৰিকাৰ ভূপেন্দ্ৰ সংগীতখিনি আমি ইতিমধ্যে 5টা ভাষালৈ অনুবাদ কৰিবলৈ উলিয়ালো। ইয়াৰ পিছতে আজি আমি অনুমোদন ললো তামিল, তেলেগু, কন্নড়, মালয়ালম, পাঞ্জাবী, মাৰাঠী, গুজৰাটী, কোংকনী আৰু সংস্কৃত এই 9টা ভাষালৈ আমাৰ অনুবাদ হ'ব। জুবিন গাৰ্গ

0: অকণমান গীতৰ এটা সংকলন আমি অহা 6 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিনত আমি সেইখন প্ৰকাশ কৰিম আৰু জুবিন গাৰ্গ দিৱস হিচাপে সেই দিনটো আমি অসম সাহিত্য সভাই পালন কৰিম। অসমৰ প্ৰতি ঠাইতে প্ৰতিখন জিলাত প্ৰায় 10,000 শিল্পীয়ে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰিব।
1: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখলৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। প্ৰাৰ্থীগৰাকীয়ে কালি নগাঁও জিলা বিজেপি কাৰ্যালয়ত দলৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। 16 ছেপ্টেম্বৰত প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। বিজেপিৰ নগাঁও জিলাৰ অন্তৰ্গত চামগুৰি সমষ্টিৰ গৰাজান মণ্ডলৰ উদ্যোগত কালি যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয়। ইপিনে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত কালি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত বিজেপিৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে সমাগত উপ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। কংগ্ৰেছ দলে এই পৰ্যন্ত সমষ্টিটোৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। ইপিনে বিৰোধী ঐক্যমঞ্চই ৰাইজৰ দলক বাদ দি বৈঠক অনুষ্ঠিত কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাইলৈ এই নিৰ্বাচনক লৈ দলীয় স্থিতি ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে। এ আই ইউ ডি এফ দলেও শীঘ্ৰে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব বুলি প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰ আগত প্ৰকাশ কৰে। দলৰ হৈ ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলে খিতাপ দখল কৰিছে। ভাৰতৰ পুৰুষ দলে ফাইনেলত দক্ষিণ কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অজিত যাদৱ, অনমোল ইক্কা, প্ৰভাদীপ সিং আৰু আশু মৌৰিয়াই এটাকৈ গ'ল দিয়ে। এই জয়েৰে ভাৰতে প্ৰতিযোগিতাখনত 6ষ্ঠবাৰৰ বাবে খিতাপ দখলৰ অভিলেখ কৰে। ইয়াৰ পূৰ্বে 2004, 2008, 2015, 2023 আৰু 2024 চনত ভাৰতে জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত জয়লাভ কৰিছিল। ইপিনে ভাৰতৰ মহিলা হকী দলে ফাইনেলত চীনক 1-0 গ'লত পৰাস্ত কৰি খিতাপ জয় কৰে। দলৰ হৈ খেলখনৰ 17 মিনিটত সানিকা চন্দ্ৰকান্ত মানে একমাত্ৰ গ'লটো দিয়ে। ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা দলে 2023 আৰু 2024 চনত প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল। পুৰুষ আৰু মহিলা দুয়োটা দলে এছিয়া কাপৰ খিতাপ জয়ৰ সুবাদত জুনিয়ৰ হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্ৰীলংকাক 72 ৰাণত পৰাস্ত কৰি 8ষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি টুৱেণ্টি ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে 6ষ্ঠবাৰৰ বাবে শ্ৰীলংকাক পৰাস্ত কৰিছে। ভাৰতে কালি প্ৰথমে বেট ধৰি 5 উইকেটৰ বিনিময়ত 183 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শেফালী বাৰ্মাই 68 আৰু স্মৃতি মান্ধানাই 59 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই 19 অভাৰ 4 বলত আটাইকেইটা উইকেট হেৰুৱাই 111 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰাৰ লগতে দীপ্তি শৰ্মাই 3টা উইকেট লাভ কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নাৰায়ণ উপাধ্যায়ৰ কালি বিয়লি চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত কালি সামৰণিৰ পৰা দুদিনীয়া ব্ৰিক্স সন্মিলন সংক্ৰান্তীয় বিভিন্ন বা বাতৰিৰ লগতে উত্তৰ পূৰ্বাঞ্চলত 2025 বৰ্ষত উগ্ৰপন্থীৰ সন্ত্ৰাস 77% হ্ৰাস, তেজপুৰত পৃথক দুৰ্ঘটনাত পুনৰ 3জন লোকৰ মৃত্যু আদি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। দৈনিক অগ্ৰদূত কাকতে পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰব জিনপিং, অসমীয়া খবৰ কাকতে কেৱল ক্ষমতাশালীৰ অধিকাৰ নচলিব শিৰোনামেৰে ব্ৰিক্স সন্মিলনৰ বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ডিজিটেল প্ৰৱঞ্চকে জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি লোৱাৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে সমগ্ৰ শিক্ষা অসমৰ অধীনত এতিয়াও 50,800তকৈ অধিক প্ৰকল্পৰ কাম কাজ আৰম্ভ নোহোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে কলকাতাত উজলিল গুৰুজনাৰ সাঁচিপাতৰ পুথি শিৰোনামেৰে একাডেমী অব ফাইন আৰ্টছত অসমৰ আপুৰুগীয়া সম্পদ প্ৰদৰ্শনৰ এটা বিশেষ বাতৰি আলোকচিত্ৰসহ পৰিৱেশন কৰিছে। দৈনিক অসম কাকতে 2029 চনৰ পূৰ্বে NDA শাসিত 21খন ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতৰ শিৰোনাম, যোৰহাটৰ শতিকাজোৰা দৃশ্যপট সলনি, জিলা আয়ুক্তৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ। নিয়মীয়া বাৰ্তা কাকতে অসমত এসময়ত এখন সাগৰ আছিল শিৰোনামেৰে জাৰ্নেল অব জিঅ' ছায়েন্সেজ ৰিচাৰ্চত বিস্ময়কৰ যুগৰ অৱতাৰণাৰ বাতৰি তথ্যসহ বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে উজনিত জনস্বাস্থ্যৰ সংকট, মুখ্য সচিবলৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ পত্ৰ শীৰ্ষক বাতৰি প্ৰথম পৃষ্ঠাৰ অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্যৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ইফালে অৰুণাচল প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত বিজুলী ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত 1100খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ বিভিন্ন পৰ্যায়ত সম্পন্ন। বিশ্বৰ 4075টা এটা সৰ্গযুক্ত গড়ৰ 80% ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নৰ প্ৰকাশ। ৰাজ্যত ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনা। সুধাপন্থ ডঃ ভূপেন হাজৰিকাৰ গীতসমূহ সংস্কৃতসহ 9টা ভাষালৈ অনুবাদৰ বাবে অসম সাহিত্য সভাৰ সিদ্ধান্ত। আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলৰ খিতাপ দখল। এতিয়া আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ আজি দ্বিতীয় দিন দেশজুৰি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনা দেশজুৰি আজি হিন্দী দিৱস উদযাপন জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰৰ সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ আৰু তামোলপুৰত বি পি এফ আৰু বিজেপি দলৰ সমন্বয়মূলক আলোচনা। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ডলি দেৱী। ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্ৰশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই সন্মিলনৰ কাৰ্যসূচী দিনৰ 11 বজাত আৰম্ভ হয় আৰু নিশা 11 বজাত ইয়াৰ সামৰণি পৰিব বুলি যোৰহাটৰ সংবাদদাতাই জনাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হয়। গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমন হয় আৰু সকলোৱে সিদ্ধিদাতা গণেশ দেৱতাক পূজা অৰ্চনা কৰে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু পবিত্ৰ আৰম্ভণিৰ প্ৰতীক। গণেশ চতুৰ্থী মহোৎসৱে আমাৰ জীৱনৰে শক্তি, জ্ঞান আৰু ইতিবাচক চিন্তা কঢ়িয়াই আনে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে এই পবিত্ৰ উৎসৱে সকলোকে নতুন সংকল্পৰে প্ৰগতিৰ পথেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই পবিত্ৰ উৎসৱে প্ৰত্যেকৰে জীৱনত নতুন শক্তি আৰু উদ্দীপনা জগাই তুলিব বুলি কামনা কৰে। তেওঁ লগতে গণেশ দেৱতাৰ আশীৰ্বাদেৰে সকলো ক্ষেত্ৰত সফলতা প্ৰাপ্তিৰে দেশ নিৰন্তৰ প্ৰগতিৰ পথত আগুৱাই যাব বুলি কামনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সংস্কৃতি আৰু সাহিত্যক এপাহ পদুম ফুলৰ দৰে বুলি উল্লেখ কৰি কয় যে ইয়াৰ প্ৰতিটো পাহিয়ে আঞ্চলিক ভাষাসমূহক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে যদি ইয়াৰ এটা পাহিও সৰি পৰে তেন্তে গোটেই পদুম পাহৰে বান্ধোন নষ্ট হ'ব। হিন্দী ভাষাই কেন্দ্ৰীয় ভূমিকা পালন কৰাৰ বিপৰীতে সকলো আঞ্চলিক ভাষাৰ সন্মান আৰু মৰ্যাদা নিশ্চিত কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰীশ্বাহে আজি নবী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰি এইদৰে কয়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত বহু ভাষা থাকিলেও দেশৰ সামগ্ৰিক ভাৱ আৰু মত এটাই। ভাষিক বৈচিত্ৰ্যই দেশৰ শক্তি বুলি উল্লেখ কৰি তেওঁ কয় যে হিন্দী ভাষাই বিভিন্ন ভাৰতীয় ভাষাৰ মাজত যোগাযোগৰ সেতু হিচাপে সেৱা

0: সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্ৰন্থ মুকলি কৰা হয়। এই অনুষ্ঠানতে ভাৰতীয় বহুভাষিক অনুবাদ এপ এটা মুকলি কৰাৰ লগতে ভাষাকুঞ্জ নামৰ ভাৰতীয় ভাষাসমূহৰ প্ৰতি উৎসৰ্গিত দেশৰ প্ৰথমটো তথ্য কেন্দ্ৰ মুকলি কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ডলি দেৱীৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই শ্ৰীলহকৰক জেৰা কৰে। ইয়াৰ লগতে প্ৰৱাসী অসমীয়াগৰাকীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্ট ট্ৰেক আদালতত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা আৰু সুস্মিতা গোস্বামীয়ে সাক্ষ্য প্ৰদান কৰিছিল। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্তে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
0: জুবিন গাৰ্গ এটি বিস্ময়কৰ সংগীত প্ৰতিভা, এগৰাকী স্বয়ংসম্পূৰ্ণ শিল্পী। তেওঁ একেধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, সমাজ সংগঠক, সৰ্বোপৰি যুৱ সমাজৰ এগৰাকী পথ প্ৰদৰ্শক। যুৱ সমাজৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীতত প্ৰতিভাত হৈছিল যুৱ মনৰ আশা আকাংক্ষা হেঁপাহৰ বহু কথা। সাংস্কৃতিক জগতখনতে নিজক আবদ্ধ ৰখা নাছিল জুবিন গাৰ্গে। সমাজ জীৱনৰ প্ৰতিটো উল্লেখযোগ্য ঘটনা অথবা বিপদত তেওঁ ওলাই আহিছিল, প্ৰতিবাদ কৰিছিল শাসক শোষকৰ বিৰুদ্ধেও, লাঞ্চনা গঞ্জনাৰ অৱসান বিচাৰি প্ৰয়োজনত ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছিল তেওঁ।

জুবিন গাৰ্গৰ বিস্ময়কৰ সংগীত প্ৰতিভা, অসামান্য সৃষ্টিৰাজি, সমাজহিতৈষী মানৱ দৰদী কৰ্মৰাজি, জাতীয় দায়বদ্ধতা, জাতিৰ স্বাৰ্থত সঁচা অথচ অপ্ৰিয় সত্য কবলৈও ভয় নকৰা জুবিন গাৰ্গৰ উচ্চ ব্যক্তিত্বক কোনেও অৱজ্ঞা কৰিব নোৱাৰে। নাতিদীৰ্ঘ জীৱনটোত অক্লান্তভাৱে তেওঁ যিমান কাম কৰি গল, সেয়া মাথো বিস্ময় আৰু বিস্ময়। তেওঁ আমাক দি গল ভাগৰ জুৰুৱা গানবোৰ, আমাৰ পৰাণ জুৰুৱা গানবোৰ। জুবিনৰ জনপ্ৰিয়তাই মাতৃভূমিৰ পৰিসীমা ভেদি দেশ দেশান্তৰলৈ বিয়পি পৰিছিল। শিল্পীজনাৰ অৱৰ্তমানতো তেওঁৰে চৰ্চা হৈছে অবিৰাম। তেওঁক অকালতে হেৰুওৱাৰ দুখ আজিও কোনেও পাহৰিব পৰা নাই, কোনেও মানি ল'ব পৰা নাই। সেই সত্য সাহসৰ, আনন্দৰ, আশাৰ, ৰূপান্তৰৰ এটা কণ্ঠ হৈ তেওঁ সদায় থাকিব।

0: মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই দেশ বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ পাই আহিছে। মাজুলীৰ মুখাশিল্পৰ প্ৰতি আকৃষ্ট হৈ লণ্ডনৰ লেইলা নামৰ এগৰাকী বিদেশী নৃত্য আৰু পৰিৱেশ কলাৰ শিল্পী মাজুলীত আহি উপস্থিত হৈছে। শিল্পীগৰাকীয়ে বাঁহ, কুমাৰ মাটি আৰু অন্যান্য প্ৰাকৃতিক উপাদানেৰে মুখা প্ৰস্তুত কৰাৰ কাৰ্যৰ প্ৰশিক্ষণ লৈছে। 10 দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত শিল্পীগৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰি জিলাখনৰ প্ৰাকৃতিক পৰিৱেশত নৃত্য প্ৰদৰ্শন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া সংস্কৃতিৰ অংশ হিচাপে প্ৰৱৰ্তন কৰা এই মুখাশিল্পই পশ্চিমীয়া লোককো আকৃষ্ট কৰাত মুখাশিল্পৰ সৈতে জড়িত মাজুলীৰ জনসাধাৰণ উপকৃত হৈছে। এই মুখাশিল্পক জনসাধাৰণৰ সন্মুখত পৰিচিত কৰি দিয়াৰ লগতে জনপ্ৰিয় কৰি তোলা পদ্মশ্ৰী সন্মানেৰে সন্মানিত শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে এইদৰে কয়।
1: গুৰুজনাৰ সৃষ্ট মুখাশিল্পৰ প্ৰতি সকলোৰে আগ্ৰহ হৈছে। সাতসাগৰ তেৰ নদী পাৰ হৈ আহি লণ্ডনৰ এগৰাকী যুৱতীয়ে ইয়াত মুখাশিল্প প্ৰশিক্ষণ লৈছে। তেওঁ এটা প্ৰজেক্ট দিহা কৰি লৈছে, তেওঁ মুখা বনাব আৰু সেই মুখা তেওঁ মুখত পিন্ধিব আৰু তেওঁ নৃত্য কৰিব, কাৰণ ছোৱালীগৰাকী ডান্সাৰ, গোটেই ৱৰ্ল্ডত নাচে। তেনেকুৱা মনেৰে আহিলে আৰু আমাৰ লগত আলোচনা

0: কৰিলে আৰু তেওঁ সেই মুখা নিজে কি মুখা হ'ব তেওঁ এটা ড্ৰয়িং কৰি ল'লে, ছবি এটা কৰি ল'লে আৰু সেই ছবিটোকে আমাক দেখুৱালে।
1: গুৱাহাটীৰ পৰিৱেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰনমেণ্টৰ উদ্যোগত আজি বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিৱেশ সজাগতা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৱেষ্ট ৱাইজ ফিউচাৰ ৱাইজ, বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু থাৰ্মকল ৰিচাইক্লিং শীৰ্ষক এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলক আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত কিছু শিক্ষা প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা, থাৰ্মকল আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশৰ দায়বদ্ধতা, এই তিনিটা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুঠ 78 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচী 35 জন ছাত্ৰ আৰু 43 গৰাকী ছাত্ৰীৰ লগতে পৰিৱেশ সংস্থাটোৰ সদস্যসকলে অংশগ্ৰহণ কৰে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সহকাৰী অভিযন্তা নীৰজ কাশ্যপে থাৰ্মকলৰ আৱৰ্জনা, পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ, প্লাষ্টিক জ্বলোৱা আৰু আৱৰ্জনা নিষ্কাশন পদ্ধতি সন্দৰ্ভত ভালেমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে। ৱেষ্ট ৱাইজ আৰু ফিউচাৰ ৱাইজৰ দৰে কাৰ্যসূচীৰ জৰিয়তে ইতিবাচক আচৰণক অনুপ্ৰাণিত কৰাৰ লগতে দায়িত্বশীল তথা পৰিৱেশ সচেতন প্ৰজন্ম গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচী একেটা অনুষ্ঠানতে থিংক গ্ৰীণ এক্ট গ্ৰীণ নামৰ আন এটা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে পৰিৱেশ বিষয়ক কুইজ অনুষ্ঠিত কৰাৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক পৰিৱেশ সুৰক্ষাৰ দিশত আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হয়। পৰৱৰ্তী বাতৰি শুনক জিঞ্জিৰণী ডেকাৰ পৰা।
2: তামোলপুৰ জিলাৰ মতিগাঁও অঞ্চলত বান আৰু ভূমিস্খলন প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰক ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি 2025-26ৰ অধীনত জৈৱ প্ৰযুক্তিভিত্তিক এটা বিশেষ প্ৰকল্পৰ আজি আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰা হয়। বাক্সা ভূমি সংমণ্ডল উদ্যোগত আয়োজিত এই কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক ভিক্টৰ কুমাৰ দাসে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য পৰমেশ্বৰ ৰায়, লক্ষ্মীনাথ, তামোলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমশ্ৰী খনিকৰৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ওদালগুৰি জিলাৰ বৰনদী অভয়াৰণ্য ৰেঞ্জৰ অধীনত আজি 2 নম্বৰ টেংকিবস্তী প্ৰাথমিক বিদ্যালয়ত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত প্ৰকৃতিপ্ৰেমী সংগঠন WTIৰ উদ্যোগত আৰু বৰনদী অভয়াৰণ্য ৰেঞ্জৰ লগতে প্ৰকৃতিপ্ৰেমী সংস্থা হস্তীবন্ধুৰ সহযোগত হাতী মানুহৰ সংঘাত সন্দৰ্ভত আলোচনা কৰা হয়। সভাত বন বিষয়া, গাঁও প্ৰধান আৰু অঞ্চলটোত অৱস্থিত SSB কেম্পৰ বিষয়াৰ লগতে বাদলাপাৰা, ভোলাতাৰ আৰু টেংকিবস্তীৰ স্থানীয় লোকসকল উপস্থিত থাকে। অসম আৰক্ষীয়ে অভয়াপুৰীত অবৈধভাৱে সৰবৰাহ কৰি থকা অৱস্থাত 82টা পশুধন জব্দ কৰিছে। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত 2খন বাহনো জব্দ কৰা হয়। অৱশ্যে উদ্ধাৰ হোৱা পশুধনসমূহৰ ভিতৰত 2টা মৃত অৱস্থাত পোৱা গৈছে। পশুধনৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক চৰকাৰে নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী RBSK-ৰ অধীনত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত আজি কেইবাটাও স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰসমূহৰ মাধ্যমেৰে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ জৰিয়তে শিশুসকলক সামৰি লোৱাৰ দিহা কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কয় যে চৰকাৰে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডক শক্তিশালী কৰি তোলাৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিমেণ্ট চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টিভিত্তিক এখন প্ৰস্তুতি কৰ্মশালাত অংশগ্ৰহণ কৰে। জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ 25 বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ'বলগীয়া সেৱা সংকল্প অভিযানৰ ৰূপায়ণৰ বাবে আজি জোনাই বিধানসভা সমষ্টিৰ চিমেণ্ট চাপৰিৰ বিহুতলিত অনুষ্ঠিত কৰ্মশালাত সাংসদ বৰুৱাই অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ হ'বলগীয়া এমাহজোৰা কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। তামোলপুৰৰ সদৰৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি BPF আৰু BJP দলৰ সমন্বয়মূলক আলোচনা অনুষ্ঠিত হয়। এই বৈঠক BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ লগতে গুৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, BTCৰ কাৰ্যবাহী সদস্য লক্ষী দাস, মহেশ্বৰ বসুমতাৰী, খাম্ফা বৰগৈয়াৰী, ৰেখাৰাণী দাসবৰকে ধৰি BPF আৰু BJPৰ কেইবাগৰাকীও নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে কয় যে এনে সমন্বয়মূলক সভা প্ৰথমবাৰৰ বাবে আয়োজিত হৈছে। প্ৰতিটো VC, DC আৰু জিলা ভূমি উপদেষ্টা পৰিষদত BPFৰ লগতে BJPৰো প্ৰতিনিধি থাকিব বুলি উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ আজি দ্বিতীয় দিন। দেশজুৰি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনা। দেশজুৰি আজি হিন্দী দিৱস উদযাপন। জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত প্ৰবাসী অসমীয়া প্ৰতিম লহকৰৰ সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ। আৰু তামুলপুৰত বিপিএফ আৰু বিজেপি দলৰ সমন্বয়মূলক আলোচনা। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।